06712303146 এবং 06712303149 জৰিয়তে ষ্টুডিঅ'ত উপস্থিত থকা বিশেষজ্ঞক সিধা সলখ প্ৰশ্ন পচাৰি উত্তৰ পাই পাৰিবে। সূচনাটি এতিকৰে শেষ হ'ল।